0: प्रतिबद्धता दोहराई गई। गुजरात, मध्य महाराष्ट्र और गोवा के कुछ हिस्सों में अगले दो दिनों के लिए मूसलाधार वर्षा का रेड अलर्ट। इसके साथ ही दोपहर समाचार का अंक समाप्त हुआ। नमस्कार।
1: আকাশবাণী মৈত্রীর প্রথম অধিবেশন শেষ হল। আমাদের দ্বিতীয় অধিবেশন শুরু হবে ভারতীয় সময় বিকেল 3:30 এবং বাংলাদেশ সময় বিকেল 4:00। এখন স্টুডিওর ঘড়িতে ভারতীয় সময় 2:30 হয়ে 13 সেকেন্ড এবং বাংলাদেশ সময় 3:45।

0: अल्लाह, हाय अल्लाह, हाय अल्लाह, रहम कर।
1: अरे रोहिम, की हो चे तुमार?
0: अरे मदन दा, हाय अल्लाह, ताज्जुब एक बात हो गई, अमार शरीर एखन कांपचे, हाय अल्लाह, अमी ये की देख लाम?
1: की देख ले?
0: हाय अल्लाह, हुड़ पड़ी केस्टोदा, हुड़ी पड़ी, सचमुच।
2: तार माने?
0: अरे केस्टोदा, सामने ईद आचे, ताई घर दो साफ करे, किछु टूटा पूरा सामान निये, सेगुलो प्लास्टिके बेधे गंगाय फेलते गेलाम। অমনিয়ে ঘুড়ি পড়ি এসে আমায় স্ট্যাচু বানিয়ে দিল। হায় আল্লাহ, হায় আল্লাহ, আমার তো জান বেরিয়ে গেছিল কেষ্টদা। তারপর তো অনেক কথা বলে সে আমায় ছাড়লো। আল্লাহর রহমত, আমি পালিয়ে এলাম কেষ্টদা।
2: ঘুড়ি পড়ি?
1: এ মনে হয় ওই জলপরীর কথাই বলছে কেষ্টদা।
2: আরে ধ্যাত, আরে এইসব কি জলপরী, ঘুড়ি পড়ি, ফরফরি করছো তোমরা?
1: বিশ্বাস না হলে তুমি দেখবে চলো।
2: কই, চল দেখি।